0: ए आशा,
1: केते बेलु आइलो नगो?
0: एहे दे तो खाए होचे बाटे साइकिल रो ट्यूब टा फाटी गला जे चलते चलते लाउचे। ई मुनीर दी केनता अछे? चोर टिके उसिला न कि नहीं?
1: नाई गो, चोर फेर उल्टे छे।
0: फेर उल्टे छे? सकाले गुधालु भेल? हे बैग भीतर काना टमड़ुचू?
1: सागुदाना टिके आनलो काय बोली देखुथली, चाह खाइले तो बांती करी दउचे। सागुदाना टिके खाइले भेल?
0: सागुदाना के नडुआरा आनतिलो? लुके चुरे करी कि लुटी लुटा करी? अरे दरमाठे मिलले तो छे, उधारी के दबा? कार पड़ी छे जे दबा? कही किछी गुटे बुझवार नहीं सुझवार नहीं?
1: मुनीर देह,
0: अरे मरी जाओ ना मुनीर, मरी जाओ, फापी जाओ। अरे का करवा बची करी, बहुत दिन बचला न, जदि तार मरबार अछे मरु, आमे का करमा? ताके बचामा? का कर बचामा? ई नरक भितरे सड़ी पची करी फेर मरबार लागी? तू बिल जा, जा जा, तू बिल जा, काय गाडे खाई दे, और मुई भी बिस्मरा।
1: केंता कथा टुरे धरसो गो? छी,
0: अर काण करमी आसा, काण करमी? कल के जदि मुनि के काण है छे, मुनिज को माफ करी पारमी का? मुयर नहीं पारे आसा, अथा है जाए छे, अथा है जो छे आसा।
1: मोर अधे करी एंता भांगी पड़ब पहले हमर से काना है बा? मन के सान नहीं करो गो, टान करो, जिंता आमर भिल्टी के दम पूर्वा, साहस पूर्वा। पोर पापा सबु बेले कैसन, कांदी कांदी हसी सिखवाटा आ मरी मरी जी सिखवाटा जीवन है। थनी गरीब प्रजा प्रजा सभे चीसन, समकर थोड़े बहुत अभाव असुविधा अच्छे। तार माने इटा नुहे जे हमें डरी करी जीवन नु हारी जिमा। ए दे, देख तो याड़े, देख इ चूरी पटकनिय सुनारिन नु बिकी भांजी करी भल डाक्तर टे डाकी आनब। ज
0: चूरी ते काना कहुचु?
1: मुई जाहा कहुचे भाभी चिंती करी कहुचे गो। तुम्हे ज तो इटा रागवार की भापार समिया नुहे।
0: तू ये चूड़ी पटकर महत जाने चुकी नहीं बोलू छे?
1: मोर लगी इतार महत तुमनु तो जहन हुए, मुनिनु तो जहन हुए। चेन दरब अभाव असुविधा बिल के काम के ना आला, तार महतरा कान अच्छे कहत?
0: नहीं आशा, नहीं नहीं नहीं, तते तो मैं किछि नहीं थी पारी। आज किछि नेबार पे अधिकार मोर नहीं न।
1: केनता कथा कहू छ बोलू छे? कान तुम्हें मते नहीं दे, मोर जहा जहा दरकार सबु तो देच, तुमर लगी तो ई सब। तुमर दुख के टिके उना करी नहीं पारले, तुमर मुहे टिके हसी देखी नहीं पारले, सुना चूरी पिंधार अधिकार टा मोर केन आड़ु आइला कह तो? नियो, मना नहीं कर, नियो।
0: आशा,
1: चपरे बैली गो, मुई मुनि के देखुचे। च
2: बालमुकुंद दादा।
0: आशा, तू भीतर के जा।
2: राम राम बालमुकुंद दादा।
0: तू फिर काम बोल छु, जल्दी कह, मोर बाहर आड़े जीवार छे।
2: ओ मोर ऊपर तो राग नुहे उतरे तय दादा, सेदनो ई गाले परघालू, आची गाले गुटे परघे दे, परघाबो परघा। सत कहू छे दादा, तोर हाथू चटकने पायला उतरुने, मनटा मोर हजारे प्रश्न जाले छंदले ही हला। देख तबु दुहे गोटे ठाने रोछु, हेले तु केते भल आर मुई केते छि छि छि छि छि थु। दादा सेदिन मन भितरे गोटे पशु पनिया थिला रे, तोर चटकने पायला उतरुने सेटा मरी सरीछे। आज गोटे मनुष पन्या के जन्म देवार समय आई, नाई नाई बोलबु, रख मोर मन दुख हेबा, एदे ने टंका गुड़ा दनी छे।
0: तते तो मुई केबे टंका ना मागी थई?
2: ए दे তথাপি মতো ভুল বুঝলু দাদা।
3: আরে আচ্ছা কথা নাই পারে বইলি এই এই উঠ উঠ এ
2: দাদা যাই দে এ দাদা গরিব দুঃখী লোক হ্যাঁ যাহা আছে নে এতে ও কাম করতে বড়
3: আচ্ছা জবরদস্তি করছু তুই
4: বালমুকুন এটা কা হউছে
3: আচ্ছা আপন নমস্কার আজ্ঞা
2: জোহার আজ্ঞা
3: আসুন আজ্ঞা আসুন এদি বসুন আজ ইয়াড়ে অকস্মাত
4: অকস্মাত অকস্মাত নাই দিলে এসব কান হচ্ছে না
3: আজ্ঞা এইটাই এই হে মাধব তুই যা যা নি যা
4: এই র র তুমি কে হ আয়
3: ছাড়ো না আজ্ঞা এটা লোক মানকু
4: তুমি পচারালি
2: আজ্ঞা মুই মহাদেব মহাকুড ডিলরশিপ টে নেবার লাগি আট মাস হলান বালমুকুন বাবু নিকে নর্দুছে যে নর্দুছে
3: আজ্ঞা সেন তো আগ্রু হেনতে জুড়জুড়ে
4: তুমি নাই পচরাবার হ্যাঁ তোমার ডিলরশিপটা হয়ে যাব বলে তোমাকে কে কাল
2: মুই কাণা জানে আজ্ঞা গজমুরুকটিয়ে গরিব দুঃখীটিয়ে পেট পুষবার লাগি ধন্দা পানি টিকে দেখমা বলা বেলকে ভাইকি দুর্ভাগ্যে দেখুন তো পড়ি পড়ি ই বালমুকুন বাবুঙ্কর হাবড়ে পড়লি টঙ্কা থুড়ে পিকলে যে ন বলব সে ন কাম হয়ে যাব বলে আজ্ঞা ই বালমুকুন বাবু
3: মাধব মাধব এটা কাণা কুচু গোটে অফিসর আগমুড়ে তুই
4: তাকু কই দিও
3: দহ দহ ঠকুছে আজ্ঞা
4: আরে তাকু কই দিও বলি পরে হ আচ্ছা আড়ুয়া হ্যাঁ ফির কা হলা
2: উপর মলা কথা সমকু খাওয়া পেওয়াকে পড়বা খুশ করবাকে পড়বা হাজারে নু এক পয়সা কম হলে বি কাম নাই বাজে বলে আজ্ঞা ই বালমুকুন বাবু কেনু হেতকি টঙ্কা পাইতি আজ্ঞা মোর বুয়ার দিনে মুই নাই দেখি টঙ্কা দিস দেখুন আজ্ঞা এটা দেইছে এটা নাই নাই নাই নাই বলুতলা আর আপন তো হেটা ঠকো কি নাও মিললে
4: তুমি সৎ কহুছ
2: রাম রাম রাম রাম রাম অসৎ কহু তুমি বলে মোর বস বুড়ি যাবে আজ্ঞা
4: বালমুকুন
3: আজ্ঞা
4: ই যা কহুছন সবু সত আয় তুমি লাঞ্চ খাওতল
3: লাঞ্চ ছি ছি ছি ছি ছি নাই আজ্ঞা নাই এ অসতিয়া তুই কেন ভাবুছ রে এটা বনে চুনে করি অসৎ কথা কইদেবু বলে আগে তোর কথা মানি যাবে কি মতে
4: বালমুকুন
3: আজ্ঞা
4: তোমকু মুই সাসপেন্ড কলি
3: আজ্ঞা
4: তোমার চাকরি নু তোমকু বরখাস্ত কলি
3: নাই নাই এটা এটা কাণ কহুছন আজ্ঞা কাণ কহুছন আপন মতে অবিশ্বাস করছন আর ইতার কথা কি বিশ্বাস করি পনেরো বরষ হলা মুই নৌকরি কলি আইলি না আজ্ঞা লাঞ্চ টঙ্কা ছিবার তো দূরে থাও কেবে মুই দেখিবি নাই আর আর ইটা আপন ভিল ভল করে জানিছন আজ্ঞা
4: ইতার কথাকে বিশ্বাস নাই করুন আজ্ঞা এন্টা লোক মানে বুড়ি বুড়ি পান পিউ দুসন তোমার লেখে লোক গুটে নু মুইটা আশা নাই করি দে
2: টঙ্কা পয়সা দেখলে এক সে এক লোকর নিয়ত খারাপ হয়ে যাইছি আজ্ঞা ইমান টলমলাসি ইমান আর ই তো কেন ক্ষেতর মূলি
3: মাধব এ মাধব তুই কই দে আজ্ঞা থরে কই দে কি যা কহিলু সব অসত হয়
2: মুই কাই অসত কই যাইতিব অসতিয়া হইতিব তুই
3: এ মাধব মুই তোর পড়বাই লেখেটারে তোর আগে মুই হাত চুড়ুছে তোর গর্তলে পড়ুছে মুই বরবাদ হইছি থরে থরে খালি কই দে আজ্ঞা কি তুই মতো লাঞ্চ নাই দেউ থাই
2: লাঞ্চ আয় কি নোয়াখাইর ভেট আয় যে এটা তুই জানু আর সে আজ্ঞা জানু মুই তো
3: সত কম সত কম আরে অসত্যা কমসে কম ভগবান কে ডর
2: আজ্ঞা আজ্ঞা
4: বালমুকুন এটা কে বল মাসিয়া বায় মান লই গুটে কানা হচ্ছে ছাড়া
3: মুই মুই বয়া হিছি মি আজ্ঞা বয়া হিছি বিন্দু সে মতে এড়েটে সজা নাই দোন আজ্ঞা মুই লোক মুহ দেখে নাই পারে মোর কনিয়ার ক্রিয়া খাওছে আজ্ঞা মোর শুরুতে ছুয়া আছে আজ্ঞা জ্বরে পড়িছে মরণ সঙ্গে লড়াই করছে তার ক্রিয়া খাওছে আজ্ঞা যে নকরিকে মুই ভগবান লেখে পূজা করি আইছে তার ক্রিয়া খাওছে আজ্ঞা মুই লাচ নাই নউতে আজ্ঞা মুই লাচ নাই নউতে আজ্ঞা মুই লাচ নাই নউতে
4: আই এম সরি
3: শুনুন তো আজ্ঞা যদি ভিল মুই লাঞ্চ নউছে বলি ভাবুছন সেটা মোর পহলা ভুল হয় বলি মতে মাফ করে দেউন আজ্ঞা না তো মোর কুটুম ভাসি যাবে আজ্ঞা আজ্ঞা মোর কুটুম ভাসি যাবে আজ্ঞা
4: ই সবু তো তোমায় লাঞ্চ নেবার আগ্রু ভাববার ছিলা বালমুকুন তোমা নাই জানি মুই কেন টাইপের অফিসর হাই যে তোমা নাই জানি কেতে লোক সাসপেন্ড করলি না যে তোমার না তুমি ভিজিলেন্সকে রিপোর্ট করমি तुमको नौकरी तो डिसमिस करमी
3: थोड़े आज्ञा थोड़े माफ कर दोन मते मुई गुती होले लेके आपन कर घरे खटमी आज्ञा खाली थोड़े मते माफ कर दोन आज्ञा थोड़े मते माफ कर दो
5: थोड़े माफ हाते देख बासो जल्दी देख बासो मुनि आ भरे लाला नो दे मुर्दा सितली गला नो
3: का बोली
5: हाजो देख बासो
3: का बोली मुनि मुनि जाओ छैसा जाओ छैसा आज्ञा आज्ञा थोड़े माफ कर दोन आज्ञा मो नौकरी नहीं लो मो नौकरी नहीं लो आज्ञा मते थोड़े माफ कर दो ऐसा जाओ जाओ छैसा जाओ छैसा जाओ छ मुनि मुनि मुनि मुनि